দিলীপ কুমার নায়েক। আজি ৰাতি 10টাৰ হিন্দী কথাচিত্ৰ গীতৰ কাৰ্যক্ৰম শুনিবে। জগন্নাথ ভোজনৰ কাৰ্যক্ৰম ৰাতি 10:30 বজাত। ৰাতি 11টাৰ হিন্দী পৰে ইংৰাজীৰে সম্বাদ। এইছিল চলিত অধিৱেশনৰ কাৰ্যসূচী। এথৰ শুনন্তু আসন্তকালি প্ৰচাৰিত হ'বলৈ থকা প্ৰাত অধিৱেশনৰ কাৰ্যক্ৰম সম্পৰ্কৰে। আসন্তকালি সকাল 6:05 ভক্তি নৈবেদ্যর কার্যক্রম আরাধনা শুনিপারি শ্রোতবন্ধুষ্মী তুলসী দাস বিরচিত শ্রীরামচরিত মানসর 87তম অধ্যায় শুনিপারে আসন্তকালি সকাল 6:40 সকাল 7:25 শুনিপারে আমার বিশেষ কার্যক্রম পুরী পরিক্রমা।